0: 국니 니너고 배박의 모록 호록 부스똥
1: 모록바 증 배박의 호록 신이다
0: 맞자 샤브샤브록 아 호록 신이로
1: 아마 아파 무라부리식 모록 부쿵니 이고 따북 앙바이 니니 바스이 대케바 무사록 호록 담다
0: 바스이와이샤 사시디 무사록 니 비신고 우리 호록 부스때이 절라록 호록 부스
2: 부리마 오크라 호록사 절라록 다쿡 네 아승노타
0: 아타 그승 농니 무숙 분때 떡으로 무숙동
1: 어 무숙 막바 분마도 때 인카이 떡마 떡라 커브이 배박이 막지덕 아승노
0: 벨에게 한바이 하게 아즐라이 레지스터로 박스 바이크나 블레
3: 아부다 꼭사 바이크이 탕이시 말라케 블레
0: 바이크노타 하게 벨에게 함바이 아타테 바즈이 농니 삽수트라노 에 보구이만 글라카
3: 아 앙카이 우부 황톨라바이 마줄라타 바하이노 부쿵바이 모콜록 그달리뇨 동시네카
2: 아콘 차우차조라로 카이 파일레디타 톡톡이야 파노 마이 파이샤살라야네
1: 파기 파일레디 대샤 파이프루 헝카 삽수트라노 뚜이 떼부카 함카이 차라야네
0: 파냐야타 제스케이 파노 파냐이 니니 타니 삽수트라노 뚜이 그방 마 스릉나룩 동구 하이케 아스누 꼭다 증 바슬라이 그라카 힘디 아즐라이 토 라마소디
3: 아 하이케 증 힘레 그라카타 바슬
1: 도 아콘 팔레피도
3: 도도
2: 아 마 팔레니 피야
0: 파냐이 바슬이 파냐이
3: 아 파요 파요 바슬
4: 무슥레 오 보리바일레 앙타이 팔레리야 오모 노 간디노다 솔루이 똥시샤 Biang thangke, hey dangi, disrui, ha? Biang thangke,
5: tamu, tamu ngi tong phai jau ke tamu.
4: Nok ganti no ta solu tong si, ha? Omo borok mush ni ganti nok dangi tong ha. Nai nai nai.
5: Bunyu simi ta kuduk di, ni ni nok la nok badi, rokai, abu bisi besik ni, wapra nai yang kena.
4: Nok la nok bari bai ganti nok no ta surca di. Omo sek lutur putru ligi lagayo buiro bahai ke mai totra thangjak banya ne
5: ni ni nokhla bai nok bari no buiro phai nok phai khai leng mara pokjak bai no sa buni no simino nok sinai neng chak ni nok hai nai khlai nai ya
4: kok no hai ke sabang ya woi mani rok khati woi kisa phari ri bai gra di buiro sok phai bai na dabung no
5: नों खाय दिनी नगो बरक फायनानि साल रगो सिमी फानो नखला नखबारि रक फारे मालिया हायदा हानतानि गरे दांफालि मतक
4: ओइ दांगी दुसुरु आसु खुक्ता लागे बाइकां करा पेखाक्ति के पेखुबिर जागानन
3: हाय थु नारासिं आमुन तयाबो बाइकां करा पेखाक्ति पेखाग्रि रिजागानि हिने तंलाय ख बास
5: बाइकां करा पेखाक्ति पेखाग्रि रिजागान हनायन सिंगिता तामानो बा सिंगि तंफाय
3: आता थारा तामुं लाय ख বাসি বা আখিনি সঙ্গে তহবলাসা
4: নং শক পাইছলা বিয়া খাই বতিনি সিদ্ধ পেন অপেক্ষা কামু
3: দোয়া ক তামনে বাঙালি তিনি তুই সাল রগো আমো হাই উংলাই কেন
4: নিনি বাসি অংখা হানি মুথাক যা গ্রুবৈরা বাই তাই সেদ্রা মুথাক যা নং থাংনাইলা ন গান্তি ও কিসা থাংই নাইলা আবু ন গতিনি তো সলি দংসি
5: হে নং হাই কে তামনি বাগিনি নগো বরক গসারসলা বুমুং বথারা নং বরক পাথরানো
3: আহা হাইর গেখো আতা থারাতে বাসে তাইসে কাই আবরক সকাই বাইনাইছে
4: সুরন কাই ভায়াকো
3: ভাই টংপু সকাই নাই আতা থারা তামো নিনি নখলা নক বাড়ি রক ফারচা গিয়া বুসুক বালক খনে
5: সিং দি তেসা কা হামখাই সিংই নাইগ্রা দি কেয়া জলাই নিনি নি তা সাপ সুত্রা নংনাই ন
3: আমো তামো নি বাগি আসে কাই পুংকি টকি ওয়াকি তে মিস করো রজাতে টমাই খাবা নি নামো বা মোসাং সুকলিয়া বলাসে
4: নখলা বিনি বুমুংসে নখলা নখলা বা কুরুং নাই নুতা আরো মসাং না মসাইয়া ক কাছাইছে মাইয়া
0: আতা থারা নিনি নখলা নক বাড়ি রক বা আমো তামো মানি কলাইখা ও অমলে কিছাইয়াক লাইখা
3: হাইপা ন আবো তামনি বেয়াং নি আসুক ভাই সিতরা ফাইকেবা
4: খনাতো গিয়া কক রক নংনি নখলা রক লে বুমতি জানি বঙ্গি তংবাইখা অরো ভাই আথার পাথার কক সাউই তংবাইও হ্যাঁ
0: তংরা দি আতা থারা চিনি নখলা রক জেসপান অঙ্গি তংরাথং আবুকসিনি সুপারভাইজার সম্ফাইনাই ফাইকে বরক ন বড় আসুক নাই আবস সকং সাগরা দি
4: ইকুলে চেয়ার খুনি কারজক নুগেদা ফাইকে অরন আসুক রিওয়ান তা অংলক দিবা
3: নি নি আহ